এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত আজি 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি, অসমতো এই উপলক্ষে বিশেষ কাৰ্যসূচী। 30 গৰাকীতকৈ কম শিক্ষাৰ্থী থকা সকলো বিদ্যালয় বন্ধ হ'ব বুলি ওলোৱা বাতৰি ভুৱা বুলি শিক্ষামন্ত্ৰীৰ মন্তব্য। অহা সোমবাৰৰ পৰা শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিশেষ কাৰ্যসূচীৰে অসম আগমন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে মেক্সিকোৰ 1-0 জয়লাভ। নমস্কাৰ।

0: এতিয়া মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰিব। দেশৰ প্ৰায় 200টা স্থানত আজি এই উপলক্ষে আঞ্চলিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই কালি গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত এখন সংবাদমেলৰ আয়োজন কৰি এই কথা প্ৰকাশ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ আৰু IIT গুৱাহাটীৰ মিনি প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হ'ব। তদুপৰি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰটো বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ উদগনিমূলক ধনৰাশি প্ৰদান উপলক্ষে অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানসমূহত নিয়োগকৰ্তা, কৰ্মচাৰী, ঔদ্যোগিক প্ৰতিনিধি তথা অন্যান্য অংশীদাৰসকলে অংশ ল'ব। গুৱাহাটীত আয়োজিত অনুষ্ঠানত শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি তথা আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, হস্ততাঁত বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, সাংসদ বিজুলী কলিতা মেধিকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাই দেশত 15 লাখ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত সহায় কৰিছে। কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুয়োপক্ষকে আনুষ্ঠানিক অৰ্থব্যৱস্থাত অংশগ্ৰহণৰ প্ৰতি উৎসাহিত কৰাৰ বাবে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। ইয়াৰ অধীনত প্ৰথমবাৰৰ বাবে নিযুক্তি লাভ কৰাসকলক 15,000 টকাকৈ প্ৰদান কৰা হ'ব। তদুপৰি অতিৰিক্ত নিয়োগ সৃষ্টি কৰা নিয়োগকৰ্তাসকলক প্ৰতিমাহে প্ৰতিজন অতিৰিক্ত কৰ্মচাৰীৰ বাবে 3,000 টকাকৈ উদগনিমূলক ধন প্ৰদান কৰা হয়। বিগত বৰ্ষৰ 1 আগষ্টত ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে দুবছৰৰ ভিতৰত দেশত 3,50,00,000ৰো অধিক নিয়োগ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা সকলো বিদ্যালয় বন্ধ হ'ব বুলি ওলোৱা বাতৰি ভুৱা বুলি আখ্যা দিছে। ডাঃ পেগুৱে কালি সংবাদ মাধ্যমৰ আগত কয় যে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা সকলো বিদ্যালয় বন্ধ হ'ব বুলি প্ৰচাৰ চলিলেও সেই কথা সত্য নহয়। তেওঁ কয় যে বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীৰহে সমীক্ষা চলোৱা হৈছে আৰু এই সমীক্ষাৰ পৰা কোনবোৰ বিদ্যালয় বহনক্ষম সেয়া জানিব পৰা যাব। তেওঁ কয় যে কম শিক্ষাৰ্থী থাকিলেও 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আন বিদ্যালয় নথকা বিদ্যালয়সমূহ বন্ধ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। তেওঁ কয় যে 200 মিটাৰৰ ভিতৰত 2-3খন বিদ্যালয় থকা বা একেটা চৌহদতে 2খন বিদ্যালয় থকা কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ'ব।
1: 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদি 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা LP স্কুল আছে, সেইখন স্কুল বন্ধ নহয়, সেইখন স্কুল থাকিব। কিন্তু 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা 3খন বিদ্যালয় আছে, তেতিয়াতো এমালগেমেশ্যন কৰিব লাগিব। গতিকে 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা প্ৰতিখন LP স্কুল বন্ধ নহয়। মই স্পষ্টভাৱে কৈছোঁ, আগতো কৈছোঁ যে 30তকৈ কম আছে কাৰণেই প্ৰতিখন LP স্কুল বন্ধ নহয়। য'ত অত্যাধিক হৈ আছে, এটা কেম্পাছতে 2খন স্কুল চলি থাকে, এইটোতো মাৰ্চ কৰিবই লাগিব। ক'ৰবাত 200 মিটাৰ ডিষ্টেঞ্চত 2খন স্কুল আছে, তাত এমালগেমেশ্যন হ'ব। কিন্তু যদি এখনেই আছে তেতিয়া তাত এমালগেমেশ্যনৰ প্ৰশ্ন নাহে। তাত আমি ব্যৱস্থা গ্ৰহণ কৰিম কেনেকৈ আমি বহনক্ষম বিদ্যালয়খনক বহনক্ষম কৰিব পাৰোঁ।
0: ইপিনে দিছপুৰত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাথমিক, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ আলোচনাত মিলিত হয়। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থকা এই পৰ্যালোচনা বৈঠকত শিক্ষক নিযুক্তি অভিযান, চৰকাৰী আদৰ্শ মহাবিদ্যালয়, চাহ বাগিচা আদৰ্শ বিদ্যালয়, শিক্ষা বিভাগত নতুন পদ সৃষ্টি আৰু উচ্চ শিক্ষা গ্ৰহণৰ সময়ত শিক্ষাৰ্থীয়ে বিদ্যালয় এৰা ঘটনা ৰোধৰ দৰে বিষয়সমূহক লৈ আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগৰ অধীনত চলি থকা নিযুত মইনা, নিযুত বাবু, বিনামূলীয়াকৈ স্কুটাৰ প্ৰদান, বিনামূলীয়াকৈ চাইকেল বিতৰণ, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া নামভৰ্তি আদি আঁচনিসমূহৰ ধাৰাবাহিকতা ৰক্ষাৰ দৰে বিষয়সমূহৰ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 12 বছৰীয়া কাৰ্যকালৰ সুশাসনৰ বাৰ্তালৈ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি শিৱসাগৰ জিলাৰ ডিমৌত জনসম্পৰ্ক যাত্ৰা সম্পন্ন কৰে। যাত্ৰাৰ অংশ হিচাপে শ্ৰীমাৰ্ঘেৰিটাই শিক্ষা, সাহিত্য আৰু সংস্কৃতিৰ সৈতে জড়িত সমষ্টিটোৰ 6গৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে। তেওঁ ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ঘনকান্ত গগৈ, ডিমৌ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডঃ বিপুল গগৈ, হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লোহিত শইকীয়া, নৃত্যালয়ৰ অধ্যক্ষা পূবালী ঠেঙাল আৰু প্ৰাক্তন সেনা বিষয়া কৌশিক চেতিয়াৰ বাসগৃহত গৈ তেওঁলোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই সাক্ষাৎকালত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপ তথা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।
2: আচ্ছা নরেন্দ্র মোদীদেবর সরকারের 12 বছর।

0: প্ৰতিনিধিৰ তথা নিৰ্বাচিত এগৰাকী প্ৰধানমন্ত্ৰীৰূপে একে লেথাৰিয়ে দীৰ্ঘকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ যিটো আমাৰ সৰ্বভাৰতীয় এক অভিলেখ স্বৰূপ হ'ল আৰু আমাৰ সমগ্ৰ ৰাষ্ট্ৰবাসীয়ে ইয়াক উদযাপন কৰিছে। আমিও তাৰ অংশ হিচাপে চৰকাৰ তথা আমাৰ দলৰ তৰফৰ পৰা এগৰাকী মন্ত্ৰী বা সাংসদে বা দলৰ অন্যান্য কাৰ্যকৰ্তাসকলে অতি কমেও প্ৰত্যেকটো সমষ্টিৰ পাঁচগৰাকী বিশিষ্ট ব্যক্তিৰ ওচৰলৈ যি সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে, যিদৰে আজি মই অৱসৰপ্ৰাপ্ত অধ্যাপক গগৈ ছাৰ ঘৰলৈ আহিছোঁ, ডিমুৰ শতাধিক সহস্ৰাধিক ছাত্ৰ ছাত্ৰীক তেখেতে শিক্ষাৰ জ্ঞান চক্ষু দিছিল। গতিকে এনেধৰণৰ শিক্ষাগুৰু হওক বা কৃষিজীৱী শ্ৰমজীৱী প্ৰতিটো ক্ষেত্ৰৰ ব্যক্তিৰ ওচৰলৈ আমি পৰম শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
1: ৰাজ্যৰ পশুপালন খণ্ডত কৃত্ৰিম প্ৰজনন পদ্ধতি আধুনিকীকৰণ, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ ৰূপায়ণ আৰু সংশ্লিষ্ট কাৰ্যকলাপ সন্দৰ্ভত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আজি খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত আফ্ৰিকান ছোৱাইন ফিভাৰ, হাঁহ কুকুৰা পালন আৰু পশুধনৰ কৃত্ৰিম প্ৰজনন সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা তিনিটা আদৰ্শ পৰিচালনা পদ্ধতি মুকলি কৰা হ'ব। তদুপৰি অলপতে প্ৰশিক্ষণ লাভ কৰা পশুধন প্ৰজনন কৰ্মীসকলক ভাট্টা, প্ৰমাণ পত্ৰ আৰু কৃত্ৰিম প্ৰজনন সঁজুলি প্ৰদান কৰা হ'ব। অনুষ্ঠানৰ ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ অধীনত চলি থকা পশুধন পঞ্জীয়নৰ পৰ্যালোচনা আৰু অগ্ৰগতি সন্দৰ্ভত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠানত পশুধনৰ কৃত্ৰিম প্ৰজননৰ প্ৰসাৰ, বিভিন্ন পশু ৰোগৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা, নিয়মীয়া চিতাকৰণ, পশু স্বাস্থ্য শিবিৰৰ আয়োজন, আফ্ৰিকান ছোৱাইন ফিভাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ল'বলগীয়া সতৰ্কতামূলক ব্যৱস্থা আদিৰ ওপৰত আলোকপাত কৰা হ'ব বুলি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক ডঃ জয়ন্ত কুমাৰ গোস্বামীয়ে জনাইছে। এই কাৰ্যসূচীত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অতিৰিক্ত মুখ্য সচিব কৈলাশ চান্দ চামৰিয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব, সঞ্চালক আৰু বিভিন্ন জিলাৰ বিভাগীয় বিষয়াসকল উপস্থিত থাকিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে অহা সোমবাৰৰ পৰা শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে কালি এখন সংবাদমেলত অম্বুবাচী মেলাৰ সময়ত কামাখ্যা মন্দিৰলৈ আগমন হ'বলগীয়া হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত দুটা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত ভক্তৰ বাবে থকা খোৱা, চিকিৎসা, অনাময় আদিৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰৰ স্থাপন কৰা শিবিৰৰ মাজত যাতায়াতৰ বাবে প্ৰশাসনৰ ফালৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে শিবিৰৰ পৰা মন্দিৰলৈ যোৱাৰ বাবে কোনোধৰণৰ পৰিবহণ ব্যৱস্থা নাথাকিব। ভক্তসকলৰ সুবিধাৰ্থে নাৰ্চাৰী পইণ্ট, নীলাচল পাহাৰৰ ওপৰত, মন্দিৰৰ পশ্চিম প্ৰৱেশ দুৱাৰৰ সমীপত আৰু প্ৰশান্তি লজৰ ওচৰত মুঠ চাৰিটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিয়ন্ত্ৰণ কক্ষসমূহত জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ লোকসকল থকাৰ উপৰি 700-800 মিটাৰৰ দূৰে দূৰে সাতটা স্থানত স্থাপন কৰা হেল্প ডেস্কত তিনিজনকৈ বিষয়া থাকিব। ভক্তসকলৰ সুবিধাৰ্থে মন্দিৰৰ তলৰ পৰা ওপৰলৈ দলিচা ব্যৱস্থা থাকিব আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি জলবৰ্ডৰ পাইপেৰে পথৰ ওপৰত পানী ছটিওৱাৰো ব্যৱস্থা কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। গুৱাহাটী যান বাহন আৰক্ষীয়ে অম্বুবাচী মেলাৰ বাবে কেতবোৰ বিশেষ নিয়ম প্ৰৱৰ্তন কৰিছে। আৰক্ষী যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই কালি এখন সংবাদমেলত এই বিষয়ে সদৰি কৰি এইদৰে কয়।
2: যিটো আমাৰ ফুট হিল নাৰ্চাৰী কাটিং টুৱাৰ্ডছ মা কামাখ্যা টেম্পললৈকে কোনো ধৰণৰ যান বাহন চলিবলৈ দিয়া নহ'ব। কিন্তু এই ক্ষেত্ৰত কিছুমান আমি ৰিলেক্সেশ্যন দিব লগা হয়, যেনে যদি কিবা ক্ষেত্ৰত এম্বুলেঞ্চৰ ইউজ হয় বা পি ডাব্লিউ ডিৰ যিখিনি ৱাটাৰ ছাপ্লাই গাড়ী তেনেকুৱা। তাৰোপৰি এই ৰাস্তাটোত যিখিনি আমাৰ পানী চলোৱা বা অন্য ধৰণৰ গাড়ী ৰাতি 11টাৰ পৰা 5টা বজাৰ ভিতৰতে এই সময়সীমাত ফুট হিলৰ পৰা মা কামাখ্যা টেম্পললৈ অহা যোৱা কৰিব পাৰি। ইয়াৰ কাৰণে যিখিনি লোকেল ৰেচিডেঞ্চ আছে, কাৰণ মালিগাঁও অঞ্চলত বহুত লোকেল ৰেচিডেঞ্চ থাকে, তেওঁলোকৰ ছাৰ্ভিচ লেন দি তাৰমানে নীলাচল ফ্লাইঅভাৰৰ তলেদি আহিবলৈ দিয়া হ'ব, যাতে তেওঁলোকে ঘৰাঘৰি যাব পাৰে। আৰু যিবিলাক নৰ্মেল কমিউটাৰ্চ হ'ব, তাৰমানে ধৰক যিবিলাক মানুহ অহা যোৱা কৰিব, তেওঁলোকৰ আমি নীলাচল ফ্লাইঅভাৰ ওপৰেদি পঠিয়াই দিম। নীলাচল ফ্লাইঅভাৰৰ তলেদি আমি কোনো গাড়ীকে আমি অহা যোৱা কৰিব নিদিম ডিউৰিং দিছ অম্বুবাচী মহায়োগ।

লাপোৱানাপৰ নাংলিটুম অষ্টিন মাহুন কেলুন চাম ওৱান লাইক ইউ আলুন আৰ্জিক লং টাংলো আদুনথু লৰি ৱিলকে কেলুন আলুন আৰ্জিক থু চিনাং আলুন আলাম থে চিন্স আই ফিল ফৰ ইউ।

লাকে আকাশবাণী গুৱাহাটী মহাবাহু বীৰতাৰ জ্যেষ্ঠ কেথানা বাঙিলি বন্তি টিমুপি প্ৰাইম মিনিষ্টাৰ বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ ছায়াংকাং আৰু লুপিনী দিল্লী ছায়েন্স ভৱন আলং প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু ডেং পেঞ্চিকা কৰোৰ চুৰিহিনী ৰাফাৰুপ্লি আনিংকা পাতি ফনাতাংকা পেচন পণ্টাংলো ডেট আলং লং হি ফাৰুহিনী আদিম আলং পিনি লাচপটাক ৰিজনেল আংকাং আছা এটা পেডুপনলো এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড আছং পেন পাতুমি গুৱাহাটী ৰিজনেল আছা হেম আহিন পেন ইচি বীৰতা পাংডাক আমে পেডুপন চিল বাং চলাম থেপেচাকলো গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰী শ্ৰী দামোদৰ দেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম হেমালং লাপেন আই আই টি গুৱাহাটী মিনি অডিটৰিয়াম হেমালং লাচপথাক আছে টং দুপন টাংলো তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটি কালচাৰেল চেণ্টাৰ আলং দা বিকশিত ভাৰত ৰোজগাৰ যোজনা আনিংকা পাঠি আতংকা কেপি পঞ্জীয়া পথাক আছে টং পেডুপনলো গুৱাহাটী আলং কাপে দোপন কাছে টং আলং লেবাৰ ৱেলফেয়াৰ লাপেন টি ট্ৰাইব মাতে আদিবাসী আখাই কাংথুৰ হামফাং আৰু পুকিডো মিনিষ্টাৰ ৰমেশৰ তেলি কিফিৰ কেথাক হামফাং মিনিষ্টাৰ বিশ্বজিৎ দৈমাৰী এম পি বিজুলী কলিতা তা আছে টং দুনলো কাৰ্বি কয়লা নতুন মাছ কাউঞ্চিল আছং জা আতুম পাতুমি গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ মানিকান্ত কাকতি অডিটৰিয়াম আহে মালং কাপি দোপন আমে আলং চেমি ডেং পণ্টাংলো কিছিং পণমি কাউঞ্চিল পেন বাং কৈৰা ট্ৰক আছং জা আতুম ফান প্লেইন ট্ৰাইব মাতে থৈ আকলাম বুচি আখে হামফাং পেন কংচনাকে হয় সুষমা হাজৰিকা চি চিমে পাডেং পনলো চিমেকে ডেং আমে আলং চেতং দুনচি হামফাং মিনিষ্টাৰ ডক্টৰ ৰনুজ পেগু চাৰ্চিং ইং টি কেজা পেন কিছিং পন কাৰ্বি কল্যাণ অটনমাছ কাউঞ্চিল কেডো আন আছং জা আতুম ফান দা নিং কাংচামাকাৰ ডং পাজিৰ পনলো কাৰ্বি আখে কাপে মিচেন কাপাং টাং লাপেন কাপাচিং থুৰ আফানচি কাউঞ্চিল কে সাইক্লেম পন পপু ডক্টৰ পেগু নিংকা চিঠি আলামজিৰ পাছে তাক পণ্ডো কেপাৰ্ণ পন আলামাবাংকে ভাৰত চৰকাৰ আছাম চৰকাৰ লাপেন কাৰ্বি ক্লেম্পাৰাচং আংবং চুৰিহিনী ৰাইং কয় ৰাইচি আনিং কাণ কাছে টক পন কাৰ্বি ৰেংডক ৰিংনি আলামদন আটেং কাৰ্বি আংলং চিক চেডুল আংকাং পেন আংটান কাবুচি কাৰ্বি আখে এট আফান কেলাং কালানা লাপেন প্ৰাণময় কেৰাই কম পন আফানচি কাৰ্বি কয়লান অটন মাছ কাউঞ্চিল কে চেং পনলো স্টেট গভমেণ্ট লাপেন কামৰূপ ৰংচুপি হাৱাৰ কাছাৰী আহিন পেন কেবাংজি উৰ্মি আৰু নি জাকং থেপি পে কামাখ্যা ধাম আলং কাপে দোপঞ্জি অম্বুবাসী আলান আফাৰমান কেচি কেডাং পেটাং পনলো কামৰূপ ৰংচুপি হাৱাৰ কমিশ্যনাৰ স্বপ্নীল পল পাতুমি বীৰতা পাংডা কামে আলং অম্বুবাসী আলান আপৰ আহুত কামাখ্যা মন্দিৰ আলং কেবাংজি চুৰি চুৰি কাৰ্ডম কাৰ্ডি আতুম আফাৰমান কেডেং পনাংজি আকেং কামাপথাক আংটন আলম দেপাচে তাক পনলো আলাংলি কানিংজি কামাখ্যা ট্ৰেইন ষ্টেচন লাপেন পাণ্ডু তেলং কেচাং আকলাম আলং কে কিম্পন আকুন্তৰি আংবং কাচিলেং আফান কাছাৰী আহিন পেন এ এছ টি চি বাছ আৱাৰ চাইকে দুপন পপুচি পাচি নিলো বন্তা কুন্তৰি পেন মন্দিৰ আনাত কেদামজি আফান আজাদ আকং তলং আছাই দা আভি কাৰ্ডম কাৰ্ডি আতুমকে জয় কে জি আফান নাৰ্চাৰী পইণ্ট নীলাচল আংলং আঠাক মন্দিৰ নিচি আটোৱাৰ আজাৰ কাণ আদুং আলং লাপেন প্ৰশান্তি লজ আদুং কাডুক আভি ফাই প্লি কণ্ট্ৰল ৰুম পাংনি পনলো পুচি হাৱাৰ কমিশ্যনাৰ পাচি নি পনলো কেদামটাং পেনাং আৰ্নি পেন আৰ্বি কেজাং লত আজক ডিমা হাছাও হাৱাৰ উমৰাং চ' কপিলি হাইডেল প্ৰজেক্ট খান্দং আলাংটেং আলাংকে বাট আজক লাংটেং পেন কেথম আংহাবকে ইংপুনাং ককলো পাতু হাই হুইতা খামখি পনলো ষ্টেট ভেটেনেৰী আংডেং পেন কাপালং কেপা আই আছাই কাপা মি নেশ্যনেল ডিজিটেল মাৰাত আপি অভিযান আছাই কাপিচুন আফান লাচোৱা পুথাক মাৰাত মাৰিং চি আছাই হামফাং পেন পিনি খানাপাৰা আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ অডিটৰিয়াম আহেম আলং কাছে ৰক্ত কাছাই পেডুপনলো ফিফা ৱৰ্ল্ড কাপ ফুটবল কাপাথু কাছি পাতি আলং পিনি আদাব ইচি কাপাথু আলং মেক্সিকো ছাউথ কোৰিয়া আফান ইচি ফাইভি আগল পেন পেৰেমলো বাংচোৱা প্ৰাং কাপিৰো ইচি কাপাথু আলং কানাডা কাটাৰ আফান ট্ৰক ফাইভিয়া গ'ল পেন পেৰেমলো লাপু পাতুভিয়াজো ছুইজাৰলেণ্ড বস্নিয়া আফান প্লি ইচিয়া গ'ল পেন পেৰেমলো পাতুভিয়াজো আমেৰিকা এটলাণ্টা ষ্টেডিয়াম আলং কাপি দুপন চেকিয়া ছাউথ আফ্ৰিকা গ্ৰুপ ই কাপাথু আলং ইচি ইচি আগল পেন ড্ৰ ডেটলো বিৰতা পানচি কাংটনিকলো

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 2047 চনৰ নিৰ্ধাৰিত লক্ষ্যৰ পূৰ্বেই ভাৰতত ছিকল চেল ৰোগ নিৰ্মূল হ'ব বুলি আস্থা ব্যক্ত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বত NDA চৰকাৰৰ 12 বছৰীয়া কাৰ্যকালৰ পূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশনাত তেজপুৰৰ সশস্ত্ৰ সীমাবল আৰু বিহাৰ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত মানৱ সৰবৰাহকাৰী কবলৰ পৰা 115 জন যুৱক যুৱতীক উদ্ধাৰ কৰা হৈছে। ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে অহা সোমবাৰৰ পৰা শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। শ্ৰীভূমি জিলাৰ এৰালিগুল স্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত আজি চাইবাৰ অপৰাধ আৰু চাইবাৰ সুৰক্ষা শীৰ্ষক এখন সজাগতামূলক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত কালিৰে পৰা গোলকীয় সৌৰ প্ৰদৰ্শনী অসম আৰু উত্তৰ পূব ভাৰত তথা গোলকীয় বেটাৰী প্ৰদৰ্শনীৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছে।

সদৌ টাই আহোম ছাত্ৰ সন্থা আটাচুৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিত অ' এন জি চিৰ বিৰুদ্ধে দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। চিৰাং, গোৱালপাৰা আৰু বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ লগতে জিলা স্বাস্থ্যসেৱা বিভাগৰ সহযোগত আজি জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা গুৱাডা লাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দক্ষিণ কোৰিয়াক 1-0 পৰাস্ত কৰি মেক্সিকোই প্ৰথমখন দেশ হিচাপে নক আউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: 아, 또한 또, 또, 또, 관라 심야 히닐로. 또, 이 시연랑 비타, 뭐, 주메센테, 히니가 톰, 뭐, 딜범나, 그거 완타호, 이시다. 아, 게, 싱라낭 릴로보. 랑딩, 빨린딘, 빨로로, 랑딩, 로소사브라, 쿠푸페니, 주이마 랑투딩, 로라, 방기주 랑둔딩, 아, 꽈미 탕싱라치 랑투딩, 마, 빌라낭 랑딩에, 또, 해제, 또, 조시랑은 방두, 그, 주방두방, 난홍펑로, 시다베, 또, 조시랑은, 조시랑은 나무다. 라로 티코 호 케초 쿠푸펜 시마 호 팔린딘 팔로 로 코피코 파 칼릴로 나 호크 담을 조노 라게 초벨로 헤젤로 좀 메세안네 에코 넌그 포바 완 타고 시베케 인크 인크랭크 데이모 티코 토노 포바 완 투타고 호호호 조스런 조스런 조스런 방조 저 문이도 빙로 아이 콜라 하 두이 넘버 람 기타요 아이 파스 넘버 포조 차이 차이 조또라 스페셜한 게 포케 호라라라 사케 호데호 아코소 살브라노 게 헤제봄 라 싱라 로키 도 아한 망랑 투딩 로 낭리헤 파데르네 조 시라모티 호 필로 낭랑랑 체 피네 나이마 랑에소 피네 나이마 칼리티코 호 소나라 모 펜초게 조봄 노소 코피하 코피하 싱라 싱어 소 싱라 시타 시엘람지 모 펜네 마타 키 마타 오마 조 텍테데로티 호부 코피마티 호 나주노 피망 탄보부 칼리라 소 싱라 부게 앙 하바웨 자다 위엔달라 한케 코손세 알로게 조 조마티 코앙 투메라시 모 펜초랑 딩로티코 자다 위조 앙 토라 위엔 하바웨 안타 함께 푸르야 티야 함께 알로도 뭐 선로 내딜었다 또 건너 라이 포게 주테가 와고 포방 햄번 이거 살피만 받죠 담랑라 망라 함께 쪼가 람신이다 햄 클램 담랑라 고 라하손 라피네손 클램나 포라 앙하와베 자르베 푸르야 티 쪼랑랑랑 데 거도도
1: Lapanang aporna litum kang negahan mi Rajib Kro ke thanpon arjilong tanglo laki akaspani Guwahati Mahabahu. Karbiang den ke wang medium vipen mitar paru plira kri isira tabura pho kilohertz pen paru toksira ingkora sirkep la pen megahertz pen le paru isira tabura trok henlo.
2: Duma ke e oge prana phan henu pu alanthe duma ahoma long ke tok ilitum ka do ka veta theklong hurlo mon ta muni ra tum non puta duma mong bom chobom lapen duma saini pen henot si chobom lang ok pran chepe mesenji pulo tangte duma ason an pen chepa helu na ji duma ke mong ke cho lapen ka henot pen ing phor elang joy ing huar lo e hambia long ta ক্যান্সার কে সুলং থে দুমা কে মং আমি হি দুমা কে মং মে আতুমা ফান কার উট পেন আজয়নে এ অক এ প্রাণ হেনো ইডাকচি লাসি হিথি কুলাত মোটর কারিয়ার লো লাপেন মুনিত কাচিং লুম আলং দুমা মং মে দেত নাইজি ওসো কাচো পাথে আসার পি মারা তুমা ফান দুমা পাচোছে দেত নাইজি লাপেন মং মে দেত নাইজি কেমেসেন আজির পজির পিয়া তুমা ফান দুমা তিরবা বেদেসি আকেমে আর্তা কাবেদেত আও সোমার তুমা ফান দুমা পাচ্চো লাপেন পামং লং লে দেত নাই জে নেঞ্চি বেকথা ইলিলে দুমা আফান কে চো কালি বন্তা দুমা সি এফান এ কে চো ইলিলে বিড়ি সিগারেট আফান কানসিপ কালি বিড়ি সিগারেট সি এফান এ কানসিপ দুমা আচু মাফান লে ইলি মে কাপে চো কালি বন্তা দুমা সি এফান মে এ কাপে চো
1: পুথতা দুন্থু লুঞ্জে থাকং দেং লং পেন লুঞ্জি রাজেক সনাং কি লুঞ্জি সাঠি রং পি লাপেন টিনা ফাংচো পি কিলুনা লুঞ্জে থাক আলু নালাম থে বং ওই মির সেং লং

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হিতাধিকাৰীসকলক ভাট্টা প্ৰদান শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত চাৰিবছৰীয়া স্নাতক কাৰ্যসূচীৰ উন্মোচন দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত বিভিন্ন জিলা প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ অহা 21 দিনত হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত জিলা প্ৰশাসনসমূহৰ নিৰ্দেশনা জাৰি আৰু বিশ্বকাপ ফুটবলত আজি মাজনিশা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়া পুৱতি নিশা স্কটলেণ্ড আৰু মৰক্কোৰ মাজৰ খেল গুৱাহাটীৰ মহানগৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত হিতাধিকাৰীসকলক ভাট্টা প্ৰদান কৰা হয়। কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, ৰামেশ্বৰ তেলী, বিধায়ক ডঃ তপন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশতে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিসমূহৰ জৰিয়তে 2047 চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। এই আঁচনিখনে দেশৰ যুৱশক্তিক উৎপাদনক্ষম আত্মনিৰ্ভৰশীল কৰি তোলাত সহায় কৰিব বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে।
1: 2014 চনৰ পৰা দেশখনৰ বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে বহুতবোৰ আঁচনি লৈছে। তাৰ ভিতৰত 2025 চনত আৰম্ভ কৰা এইটো এটা গুৰুত্বপূৰ্ণ আঁচনি। দেশৰ বিভিন্ন হিতাধিকাৰীৰ মাজত ইনচেনটিভ বা উদগনিমূলক সাহায্য বিতৰণ কৰিব। এইখন এখন এনে এখন আঁচনি যি আঁচনিয়ে এমপ্লয়াৰ আৰু এমপ্লয়ী দুয়োকে শক্তিশালী কৰিছে। এখন যুগান্তকাৰী দূৰৰক্ষী আঁচনি আৰু ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে বিপুল সংখ্যক নিয়োগৰ জৰিয়তে দেশৰ অৰ্থনৈতিক বিকাশ খৰতকীয়া কৰি তোলা।
0: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত চাৰিবছৰীয়া স্নাতক কাৰ্যসূচী FYUGPৰ চতুৰ্থ বৰ্ষ কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশনা NEP ৰেডি ৰেকনাৰ 2026 আৰু FYUGPৰ চতুৰ্থ বৰ্ষৰ FAQ বুকলেট উন্মোচন কৰা। এই অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকী

0: সেই সাংবাদিকগৰাকীক এইদৰে কয়।
1: শিক্ষানীতি 2020 ইয়াক ৰূপায়ণ কৰাৰ উচ্চ শিক্ষাত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য আৰু আমি যি 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম এই পাঠ্যক্ৰম আমি আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত আৰম্ভ কৰিছিলোঁ এইবাৰ ছাত্ৰ ছাত্ৰীসকলে চতুৰ্থটো বৰ্ষত তেওঁলোকে ভৰি দিছে এতিয়া চতুৰ্থ বৰ্ষৰ যিটো মানে পাঠ্যক্ৰম বা ইয়াৰ শিক্ষাদানৰ যিখিনি ব্যৱস্থা এইটো নতুন এইটো প্ৰথমবাৰৰ কাৰণে য'ত কোৱা হৈছে গ্ৰেজুৱেশ্যনটো 3 বছৰত সকলোৰে হৈ গ'ল 6টা ছেমিষ্টাৰ সামৰি কিন্তু চতুৰ্থ বছৰটো হ'ল গ্ৰেজুৱেশ্যন উইথ অনাৰ্চ বা গ্ৰেজুৱেশ্যন উইথ অনাৰ্চ এণ্ড ৰিচাৰ্চ।
0: বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত উপাচাৰ্য ডঃ ননীগোপাল মহন্ত, অসম কলেজ অধ্যক্ষ পৰিষদৰ প্ৰতিনিধিসকলৰ লগতে অনুষ্ঠানত বিভিন্ন অনুষদৰ ডীন, শিক্ষক শিক্ষয়িত্ৰী, বিশ্ববিদ্যালয় শ্ৰেণীৰ সচিব, সংলগ্ন মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, শিক্ষাবিদ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে এই নিৰ্দেশনা পত্ৰ প্ৰস্তুত কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ক অভিনন্দন জনায় আৰু ইয়াক বিশ্ববিদ্যালয়খনৰ উল্লেখযোগ্য পদক্ষেপ বুলি অভিহিত কৰে। লগতে FAQ বুকলেট প্ৰস্তুত কৰাৰ লগত জড়িত সংশ্লিষ্ট লোকসকলক ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডত চলি থকা সংস্কাৰৰ বিষয়েও আলোকপাত কৰে। তেওঁ পুৰণি আৰু প্ৰাসংগিকতা হেৰুৱাই পেলোৱা পাঠ্যক্ৰমসমূহৰ পুনৰ মূল্যায়ন কৰা, উদ্যোগ প্ৰতিষ্ঠানৰ সহযোগত নতুন পাঠ্যক্ৰম গ্ৰহণ কৰা আদি পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ অসমত সম্পূৰ্ণৰূপে উদ্যোগ খণ্ডৰ দ্বাৰা ৰূপায়িত প্ৰথম পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত চলি থকা ছেল্ফ ফাইনেন্সিং কোৰ্চসমূহৰ ক্ষেত্ৰত চৰকাৰৰ নীতি স্পষ্ট কৰে।
1: আৰম্ভণিতে ইয়াৰ যিটো 5 বছৰীয়া যিটো প্ৰগ্ৰেম এইটো এটা ছেল্ফ ফাইনেন্স প্ৰগ্ৰেম আৰু ছাত্ৰ ছাত্ৰী মই নাভাবোঁ কোনো ছাত্ৰ ছাত্ৰীয়ে প্ৰস্পেক্টাছখন নপঢ়াকৈ নামভৰ্তি কৰিছে বুলি মই নাভাবোঁ গতিকে নামভৰ্তি কৰাৰ সময়তে তেওঁলোকে জানে যে ইয়াত এটা মাচুল আছে মাচুলটো দিব লাগিব যে কিজানি ভাৰতবৰ্ষৰ ভিতৰতে এনেকুৱা প্ৰগ্ৰেমৰ কাৰণে আটাইতকৈ কম মাচুল বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ ছাত্ৰীক পাঠদান কৰোৱা তেওঁলোকৰ কাৰণে বিশ্ববিদ্যালয়খনে প্ৰায় 3.5 লাখ টকা খৰচ কৰিব লগা হয় তাৰ বিপৰীতে তেওঁলোকে এটা ছেমিষ্টাৰ প্ৰথম মানে আৰ্টছৰ ক্ষেত্ৰতে 14,000 টকা এটা ৰাখে বা ছায়েন্সত অকণমান বেছি ৰাখিছে আৰু যিটো এমাউণ্ট বিশ্ববিদ্যালয়ে ৰাখিছে সেইটো প্ৰাইভেট বিশ্ববিদ্যালয় বা আন যিবিলাক আমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ফিজৰ তুলনাটো ই অতি সামান্য গতিকে যিহেতু এইটো আৰম্ভণিত তেওঁলোকে নামভৰ্তিতে এটা ছেল্ফ ফাইনেন্স কোৰ্চ হিচাপে তেওঁলোকে এডমিশ্যন লৈছে ছেল্ফ ফাইনেন্স কোৰ্চ হিচাপে এইটো চলিব।
0: অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে উপাচাৰ্য ডঃ ননীগোপাল মহন্তই উদ্বোধনী ভাষণ দিয়ে। এই ভাষণত ডঃ মহন্তই কয় যে FYUGPৰ চতুৰ্থ বৰ্ষ প্ৰৱৰ্তনৰ ক্ষেত্ৰত থকা বাস্তৱধৰ্মী প্ৰশাসনিক আৰু শৈক্ষিক প্ৰত্যাহ্বানসমূহ সুযোগলৈ ৰূপান্তৰ কৰা উচিত। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
2: ৰাজ্যৰ আন আন জিলাৰ লগতে বৰপেটা জিলাতো অহা 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত আজি বৰপেটা জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বৰপেটাৰ DRDAৰ সভাগৃহত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিভিন্ন বয়সৰ 200+ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। মন্ত্ৰালয়ে হয় যোগাচাৰ্য ৰুবুল মিশ্ৰই প্ৰতিযোগিতা পৰিচালনা কৰে। বিজয়ী প্ৰতিযোগীসকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত যোগদানৰ সুবিধা লাভ কৰিব বুলি যোগাচাৰ্য শ্ৰীমিশ্ৰই আশা প্ৰকাশ কৰে। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গোৱালপাৰা জিলা প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰি এইদৰে কয়।
3: গোৱালপাৰা জিলাও আমি প্ৰগ্ৰেম অনুষ্ঠান ৰাখিছোঁ 21 তাৰিখৰ দিনাখন সমজুৱা য়োগা কৰা হ'ব। তাৰ আগতে আমি স্কুলৰ ল'ৰা ছোৱালীবিলাকক অলপ পপুলাৰাইজ কৰিবৰ কাৰণে এটা কম্পিটিশ্যন পতা হৈছে। সেই কম্পিটিশ্যনটোত আমি 4টা ভাগত কৰিছোঁ, 1ৰ পৰা 10 বছৰ, 11 বছৰৰ পৰা 20 বছৰ, 21 বছৰৰ পৰা 35 বছৰ আৰু 35 বছৰৰ পৰা এবভ। দেখা গৈছে সকলো স্তৰৰ যি বয়সৰ লোক আছে সকলোৱে উল্লাসেৰে তেওঁলোকে পাৰ্টিচিপেট কৰিব আহিছে। হেল্থ ডিপাৰ্টমেণ্টে যোনটো ইনিচিয়েটিভ লৈছে প্ৰশংসনীয় আৰু তেওঁলোক ল'ৰা ছোৱালীয়ে খুব ধুনীয়াকৈ আহিছে কৰিছে আৰু আমি এই গোটেই ইয়াৰ যোনটো ৰিজাল্ট হ'ব এই ৰিজাল্টটো আমি সমজুৱাকৈ 1 তাৰিখে আমি বিতৰণ কৰিম।

0: চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ লগতে চিৰাং জিলা স্বাস্থ্যসেৱা বিভাগৰ সহযোগত আজি জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়। জিলা সদৰ কাজল গাঁৱৰ পেৰেড গ্ৰাউণ্ডত অহা 21 জুনত হ'বলগীয়া দ্বাদশ আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা জিলা পৰ্যায়ৰ এই প্ৰতিযোগিতাখন চিৰাঙৰ অতিৰিক্ত জিলা আয়ুক্ত সংগীতা চৰকাৰে উদ্বোধন কৰে। মুঠ 4টা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত 75গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অহা 21 জুনৰ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত বঁটাপ্ৰাপক প্ৰতিযোগীসকলৰ মাজত পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব। দৰং জিলা প্ৰশাসনে আয়ুষ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় আয়ুষ অভিযান আৰু জিলা স্বাস্থ্য সমাজ দৰঙৰ সহযোগত 21 জুনত দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই উপলক্ষে মঙলদৈৰ সৈনিক ভৱনত 21 জুনৰ পুৱা 6 বজাৰ পৰা বিশেষ যোগাভ্যাসৰ লগতে আন কেইবাটাও কাৰ্যসূচী হাতত লোৱা হৈছে। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা পৰ্যায়ৰ এখন যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি আদালতত অভিনেতা ৰবি শৰ্মাই সাক্ষ্য প্ৰদান কৰে। অৱশ্যে আজি সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অসম্পূৰ্ণ হোৱা বাবে কাইলৈ অভিনেতাগৰাকীক পুনৰ সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত বিচাৰি অভিনেতা ৰবি শৰ্মাই এখন এজাহাৰ দাখিল কৰিছিল আৰু সেই অনুসৰি আদালতে আজি অভিনেতাগৰাকীৰ সাক্ষ্য গ্ৰহণ কৰিবলৈ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত শুনানি অনুষ্ঠিত হয়। আজি আদালতত অভিযুক্তৰ হৈ অধিবক্তা অনিল মিশ্ৰই ভাৰ্চুৱেল মাধ্যমেৰে যুক্তি প্ৰদৰ্শন কৰে। আজিৰ শুনানিত অসম চৰকাৰৰ হৈ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰ উপস্থিত থাকে। পাছত আদালতে সকলো পক্ষৰ যুক্তি শুনি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন 23 জুনত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জনসাধাৰণক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজভাৱে উপলভ্য কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা, ৰাজহুৱা ওজৰ আপত্তি সময়মতে নিষ্পত্তি কৰা আৰু বিভিন্ন জনকল্যাণমূলক সেৱা আঁচনি চৰকাৰে গ্ৰহণ কৰিছে। এই উদ্দেশ্যে চৰকাৰে জনকল্যাণ শিবিৰ 2026 বিভিন্ন অঞ্চলত আয়োজন কৰিছে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা প্ৰশাসনৰ আটাইকেইটা উন্নয়ন খণ্ডত আজিৰে পৰা জনকল্যাণ শিবিৰ 2026 আয়োজন কৰা হৈছে। আজি আৰু কাইলৈ অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকালত জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ খতিয়ান ৰাইজৰ মাজত উত্থাপন কৰা হ'ব। ইপিনে নগাঁও জিলাৰ 13টা খণ্ড উন্নয়নৰ লগতে সদৰ আৰক্ষী ছাউনীত কালিৰে পৰা আৰম্ভ হোৱা জনকল্যাণ শিবিৰত ব্যাপক জনসমাগম দেখিবলৈ পোৱা গৈছে। চিৰাং জিলাতো আজিৰে পৰা দুদিনীয়াকৈ চিডলি চিৰাং উন্নয়ন খণ্ড আৰু বড়ো বজাৰ উন্নয়ন খণ্ড ভিত্তিক কাজলগাঁও বজাৰ গৃহ আৰু বড়ো বজাৰ VCDCৰ কাৰ্যালয়ত বিকশিত জনকল্যাণ শিবিৰৰ আয়োজন কৰা হয়। শোণিতপুৰ জিলাতো 18-20 জুনলৈকে 3দিনীয়া কাৰ্যসূচীৰে জিলাখনৰ সকলো উন্নয়ন খণ্ডতে জনকল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী অসম আগমনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীক নতুনকৈ সজাই পৰাই তুলিছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশত গুৱাহাটী পৌৰ নিগম আৰু লোক নিৰ্মাণ বিভাগে যুদ্ধকালীন তৎপৰতাৰে মহানগৰখনক চাফ চিকুণ কৰাৰ লগতে ৰাজহুৱা স্থানত নতুন ৰূপ দিয়াৰ চেষ্টা চলাইছে। মহানগৰৰ বিভিন্ন স্থানত গছপুলি ৰোপণৰ উপৰি ষ্ট্ৰীট লাইট ডিভাইডাৰসমূহো ৰং কৰি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে।
1: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 21 জুনত পুনৰ অনুষ্ঠিত হ'ব। এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে শোণিতপুৰ জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শোণিতপুৰৰ জিলা দণ্ডাধীশ আনন্দ কুমাৰ দাসে এক নিৰ্দেশযোগে জিলাখনত নিৰ্ধাৰিত 5টা পৰীক্ষা কেন্দ্ৰত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ মিছামাৰীৰ 1 নম্বৰ PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, শালনিবাৰীৰ বায়ুসেনা ঘাটি, তেজপুৰৰ 2 নম্বৰ PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, চোলমাৰাৰ 1 নম্বৰ কেন্দ্ৰীয় বিদ্যালয় আৰু নপামৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলাখনৰ দণ্ডাধীশে দিয়া নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনাধিকৃত বা কোনো অপ্ৰয়োজনীয় ব্যক্তিৰ সমাৱেশ বা জমা হোৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে পৰীক্ষা প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পৰা বা অসৎ উপায় অৱলম্বন কৰাত সহায় কৰিব পৰা যিকোনো ধৰণৰ অনাধিকৃত প্ৰৱেশ ফটোগ্ৰাফী, ভিডিঅ'গ্ৰাফী আৰু যোগাযোগ ব্যৱস্থাও নিষিদ্ধ কৰা হৈছে। পৰীক্ষাৰ সামগ্ৰী, সুৰক্ষা, জিম্মা আৰু পৰিবহণত বাধা বা হস্তক্ষেপ কৰা যিকোনো কাৰ্যৰ ওপৰত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। প্ৰশাসনৰ এই নিষেধাজ্ঞা 18 জুনৰ পৰা 21 জুন

নৰ পৰীক্ষা সম্পূৰ্ণ নোহোৱালৈকে বাহাল থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ইপিনে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত কৰাক লৈ নগাঁও জিলা প্ৰশাসনেও কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই এই পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধত একেধৰণৰ নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে পৰীক্ষাত নিয়োজিত জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়াক সচেতন হবলৈ নিৰ্দেশ দিয়ে। পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষাৰ্থীয়ে কোনোধৰণৰ বৈদ্যুতিন সামগ্ৰী নিব নোৱাৰিব বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা প্ৰকল্পৰ অধীনত চলিত বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত উত্তীৰ্ণ অসমৰ 25 গৰাকী পৰীক্ষাৰ্থীলৈ 50,000 টকাকৈ আগবঢ়োৱা জলপানীৰ বাবে আবেদনৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এটা বিবৃতিযোগে কয় যে এই বৰ্ষৰ UPSCৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ 25 গৰাকী পৰীক্ষাৰ্থীক মূল আৰু মৌখিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ সন্থাই 50,000 টকাকৈ জলপানী আগবঢ়াব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি মাজনিশা ছিয়াটল ষ্টেডিয়ামত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। পুৱতি নিশা বষ্টন ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত স্কটলেণ্ড মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে আজি পুৱা এখন খেলত মেক্সিকোই দক্ষিণ কোৰিয়াক 1-0 ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠিত আন এখন খেলত আজি কানাডাই কাটাৰক 6-0 পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হিতাধিকাৰীসকলক ভাট্টা প্ৰদান। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত 4-বছৰীয়া স্নাতক কাৰ্যসূচীৰ উন্মোচন। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত বিভিন্ন জিলা প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। অহা 21 দিনত হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত জিলা প্ৰশাসনসমূহৰ নিৰ্দেশনা জাৰি। আৰু বিশ্বকাপ ফুটবলত আজি মাজনিশা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়া, পুৱতি নিশা স্কটলেণ্ড আৰু মৰক্কোৰ মাজৰ খেল। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।